Kasi chiran tuji luji tong jila gabu yoba mazi luji tong jota rani jia ke jani chen pama do pun shani zhu pomo la mendu zambo pasan na tega kaba anjan lego ji ge jie zhu ji jie du yi song ge jani kaba zhu tu tuji gomi dan savi anjan tarong yi ga anjan tsama la jie lego song lego dan bada ya jia anda ne ji teni kaba na chen go xiwa ji ngon la angi dan bu di na na rani jia ke cha jala si to padang yana angge nie ba de na na jobo pin chu ba ka ba jani nya da da la che chu re ya jobo so la zo ji na ge ja xie cha wa da lu ji dong cha ji yin je ba da ya jia an da de na ji ma ji ru ji de da cha ji che ja ge da rong ji ja da de xie to ji yo bi chen na bi lu ji do mun se ka ma pho ji la nga zui nyi ta ba ni ga se ji yin ya jobo na ba da da ri ka long chin ka par so yan lin chin nong la jobo ta hi tin chu da ཚཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བྱས ཚང བ